0: se koshe naglen tu 2023 de tailaga poila maiki manu legislators chunise bharat tu aji age de oman laga kinar bradur commercial vessel gfs galaxy de attack korea ke condemn korise External Affairs Ministry ekta statement janaise ki jahaz te 11 bhartiya thakise tade 10 jon gedu itiyatok churai luse tade ek jon bhartiya du haragina thakia report korise tade kuse oman de bhartiya embassy du halat ke dhyan bara sai ase aro choli thakia search aro rescue operation de oman authorities logote miligina kam kori ase External Affairs Ministry kuse commercial shipping aro ilaka de civilian infrastructure ge nishana kuria du ses hobo lage International Kanun Palan Kurigina, Ilakade International Waterways Dwara, Asuvida Natakigina, Biravoledu, Joldi Aro Kayam Kurule Lage. Housing or Urban Affairs Laga Union Minister Manohar Lal Bara, Construction Sector De Pariavaran Karne Bhal Technology Apnavole Laga Dorkarde Dhyan Digina Kushe. Nai Dilli De Central Public Works Department Laga 172nd Foundation Day Karne Function Organized Kuria De Kotha Koigina Minister Bara Ki Building Nohilibi Structure Bana Homoide Tikao Masbuti Du Halka Nolovole Lage Te Jor Digina Kushe. Tai CPWD Laga Officers Aro Staffs Ke Organization Laga Kam Bhal Barawal Karne Pura Imandari aro Satchai Bara Kam Grole Mati Dishe. Union Minister Bara Ghaziabad Uttar Pradesh De National Council for Public Works Building Laga Foundation Stone Bi Virtually Lagai Dishe. Union Minister Shivrat Singh Chauhan Bara Gas Rupiadu Pariavaran Ke Rokhya Kurule Aro Bhavishya Bal Hoa Thik Saule Bishi Dorkar Ekta Koigina Itude Dhyan Dishe. Nai Dilli De Vriksh Mitra Program Aro Pariavaran Sanrakshan Sankalp Event Ke Address Kurigina Mr. Chauhan Koshe Aji Pura Dunyadu मौसम बदली होई था क्या और ग्लोबल वार्मिंग करने चिंता से
1: वर्तमान दर से अगर ग्रीन गैसों का उत्सर्जन जारी रहा वनों की कटाई प्रदूषण और प्राकृतिक संसाधनों का अत्यधिक दोहन जारी रहा तो 2050 तक पृथ्वी को गंभीर पर्यावरणीय आर्थिक और सामाजिक चुनौतियों का सामना करना पड़ेगा
0: তাই আৰু কৈছে কি পৃথিৱী লগা কমচে কম তাপমান দু 1900 জোৰাই চাইলে 1.5 ডিগ্ৰী চেলচিয়াছ নিচিনা পৰা বাঢ়ি যাইছে যোনটো মৌচুম বদলি হোৱা লগা এটা গম্ভীৰ চেতাৱনী চীন আছে মিষ্টাৰ চৌহান কৈছে কি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা ইটো সংকট কে নিপটিবলৈ বেছি দৰকাৰ কদম লৈছে তাই কৈছে দেশতে ৰিনিউৱেবল এনাৰ্জি লগা ক্ষমতা দু চীনে গিনা বাঢ়িছে মিষ্টাৰ চৌহান কৈছে ভাৰতটো 2070 তকতে নেট জিৰ' কাৰ্বন এমিশ্যনছ হাছিল কৰিবলৈ টাৰ্গেট ছেট কৰি কিনা আছে আকাশবাণী কহিমা বৰা আপুনি হালতে খবৰ আনি দি আছে তাজা খবৰ শুনিবৰ কাৰণে আমি খালাগা এক্স হেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমাতে ফ'ল' কৰিবি আপুনি আনবাৰ ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমা বৰাবি শুনিবলৈ পাৰিব ৱেলকাম বেক আপুনি হান চাম লগা খবৰ শুনি আছে চৰকাৰ বৰা ইথানল লগতে মিলা পেট্ৰল বৰা গাড়ী লগা তেল টেংকি দে দিগদাৰ আনিব পাৰে কোৱা লগা ছ'চিয়েল মিডিয়াতে ক্লেইম কৰি কিনে ফেলি থাকিয়া মিছা তাস্বিৰকে গল্টি আছে কৈছে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' পি আই বি লগা ফেক্ট চেক ইউনিট পৰা ক্লেইমটো মিছা আছে কৈছে তাতে কৈছে মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম আৰু নেচাৰেল গেছ পৰা চাফা বৰা কৈছে কি অইল মাৰ্কেটিং কোম্পানীজ পৰা E20 পেট্ৰল ছাপ্লাই কৰি থাকিয়াতো ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ পৰা ষ্টেণ্ডাৰ্ডছ প্ৰেছক্ৰাইব কৰি কিনে মঞ্জুৰি দিয়া লগা আছে আৰু গ্ৰাহকখন কাৰণে ল'বলৈ ৰাখি দিয়া আগে বেছি ভাল বৰা টেষ্টিং কৰে মিনিষ্ট্ৰী কৈছে ইথানল আৰু পেট্ৰলটো ভাল বৰা মিক্স কৰিব পাৰে আৰু তেলটো যেতিয়া প্ৰেছক্ৰাইবড ষ্টেণ্ডাৰ্ডছ পুঞ্জে তাতে আলাক নহয় আৰু লেয়াৰ্ছ ফৰ্ম নকৰে চৰকাৰটো প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা নিচিনে 350 টকা প্ৰচেছিং ফি দি কিনে 5,00,000 টকা লোন প্ৰদান কৰি আছে কোৱা লগা সঁচা নিচিনা লোন মঞ্জুৰি চিঠিটো মিছা কৈ কিনে খোলাচা কৰি দিছে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' লগা ফেক্ট চেক ইউনিট পৰা চাফা কৰি কিনে কৈছে কি মুদ্ৰাটো মানুহখনকে চিধা লোনছ নেদে কিন্তু এলিজিবল উধাৰ দিয়া ইনষ্টিটিউশ্যনছ খানকে ৰিফাইনেন্স কৰে তাতে নাগৰিক খানকে এনেকা নিচিনা মিছা লগা মেছেজেছকে জবাবতে পইচা ট্ৰান্সফাৰ নহ'লেবি পাৰ্চনেল আৰু বেংকিং ডিটেইলছ খান নাদিবলৈ বিনতি কৰিছে ফৰ্মাৰ কাটাৰ এমিৰ শ্বেখ হামাদ বিন খালিফা আল থানি যোন গল্ফ দেশকে ডিপ্ল'মেচি মিডিয়া আৰু ইনভেষ্টমেণ্ট লগা এটা ডাঙৰ দুনিয়া খিলাৰীতে বদলি কৰি দিছে তাই 74 বছৰতে মৰি যাইছে তাই 2013 তাই লগা পাৱাৰটো তাৰ চকৰাগে নিজৰ ইচ্ছাবৰ নাদিয়া আগেৰে কাটাৰগে 18 কাৰণে ৰাজ কৰিছে তাই লগা লিডাৰশ্বিপ নিচেৰে কাটাৰটো দুনিয়া লগা এনাৰ্জি পাৱাৰ হাউচ এটা ওলাইছে আল জাজিৰা নিউজ নেটৱৰ্ক শুৰু কৰিছে তাৰ লগা ইণ্টাৰনেশ্যনেল ইনভেষ্টমেণ্টছ ডাঙৰ কৰাইছে আৰু সফলতাৰ পৰা 2022 ফিফা ৱৰ্ল্ড কাপ হোষ্ট কৰিছে প্ৰধানমন্ত্ৰী মোদী বৰা কাটাৰ লগা এমিৰ মুৰিজা ওপৰতে মনটোক জনাইছে মিষ্টাৰ মোদী কৈছে শ্বেখ